0: 바로록 코르사 코르니 만족머니 증 쉐만카 하용 샤카하 모타 에바 월드 헬스 오르가나이제이션 업노드이네 벨레이노 기리마 싱사 바로록노 샥타리 동나네 버기 코쿠차카 Tabuk ceng saya malay na nipa virus tamo tapi ni sinimu bahai. Nipa virus ni sinimu ka pula furun nipa virus by je bororok manjak nai abo manjak mani ya gula shal tham tai shal chi breni bishingo o bini sinimu dok eba nuk marirong nuk zako aborok ka belay no kulum ka shawi bokrok sazak nai abono karibo क्या बोके बने क्या बनुक जाको बकरों नी एन्सेफेलाइटिस फुली हुई थांग मानी आपुनी बागे बरोक लेंगे थांगो उन्हें क्या बा आमंची मंग उन्हें जाको उन्हें क्या बा मुक्त्री माया ताई बरोक बेले नो बंक हंगा कई कोमाओ पनो ते शिचाया अम्म है पनो गी थांग मानो आपने करी बोके बोके बने क्या बनुक जाको ताई yakun yakro sazak mani lengzak mani bohok sazak mani obohai rokbo bini puila furu mari rogo nuk jago bahai ke jing shakkati tongnani hani shanane thangkankai ajorao sazaka kuthung khejuri rokno chaya wui tongnani bagai tai bufango je bothai fol fokla rok Isamisa Zazak Kurzak Omhai Fall Folklar no Chaya Tongani Bagan Sazak Makiting Takitang Doko Bahino Tamni Hinkankai Obo Nukzak Mani Hini Sung Kanamani Hinkankai Tobak Tai Wakni Bishinti Peleke O Bemari Shoriman Honey Sung Kanefayo Abuni Bagino Tobak Dokno Ganagini Banaria Witei Wak rokno, sab sutra kai shui tonani tai unya keba wak rok riawi tongka hangai no chakoko abuni bagai o bemar boroni busakni nipano borokni busago kofai mano tai je bororok kofazak o bemari bai boroni pano sholoi mano ganagini tongnai bororok abuni bagai no je bororok obhai bemari manjak hani shaimani gana tongka hangai borong max Use kelainan nango, eba shamungo falangan nango. Obo, engmani ya gulo via tabuk sik joratai. O bemari bai, manjak mani kok tumarok. Chini barat ha kotoro khana jaya kho. Asik jorat, nipa bai rosno rugi nai, ching kok kishe sa khana lai kya. Oma hai ke ching shak kham, nibising tei kaham kringke tongna ni hengka hangkai, ching nangkuk mani kok lam rokno. Jora jora wo ceng kananan nango tai shaimanan bo nango.
1: Aw, parike ceng tak thanglayana hubani gangla klaimano rugi kok thaja thani. Ceng mih teng beramo gangla bahanya kasha mungo nango. Bono ceng sawiman ke diabetes bemarogni bagi bo belake kaham. তাই দাল বিদাল মুই রকব সঙ্গে চাইমান বিনি পদ্রে পদ জাদ্রং বিশিং নুকজাগ পোষা দো মৌসুমি আরোকা হরিট লং জিপ হোয়াইট লং হাইব্রিড এমবিটিএস 101 102 গ্রিন লং প্রিয়ামডো নবীন আবহাইরক গাংলা বুসলিনি বুকুর কিসা ক্রাক নিবাগৈ বনস ছং কাইনা সকাং লিটার কাশা তৈয় গ্রাম কাইথাম কেপটিন বিথি বাইখে হরসাসক সময় টনিকে বেলাখে চানাই তামনি বাকি হিমালয় বকুর কারাং বাকি ব আসাইনানি টকুই থাঙ্গো ওমাকে সময় টনখাঙ্কে তাতিন আসাইনে তে কাহাম বংনাই সানা থাঙ্কে চিং যত জরাও নসে গাংলানো কাই চাই মানো তামুখেবা হাস সমানকে জানুয়ারি তাল নিশিমি মার্চ তালো সঙ্গ কাইমানো তাই জুন জুলাই তালো বহাইন কাইমানো

0: Acha, Kochok Pangrenang Committee Kanani Saklekya, O Committee Wok Kobri Rong Bishing Tongo, Kolkata, Punjab, Haryana Tai, Bombay High Court Ni Dorbar Pangrok. Doctor Himanta Biswa Sarma Tini Asamo, Marmar Waini Montreo, Okarangi Chumaitanka, Guhatini Kanaparani, Veterinary College Noklawo, Sonsak Pando, Manjaka, Montrebokrok. Narendra Modi, Kendroni Swarashtra Mantri Amit Shah, Kasumung Mantri Rajnath Singh Nokhoboi, Jura Jura Hastini Mantri Okrarok, Mantri Okra Machang Biswa Sarma Khakam, Yaparka, Hastini Mantri Okra, Professor Dr. Manik Saha, Khakaham, Yaparmung Kokmungo, Mantri Okra Saka, Machang Biswa Sarma Ajamabai, Asamo, Hamkraite Tongkutang Tomung Kaham, Ungai Bachawana, Asamni Lukurok, Kyokjak Hamkrai Ganang Asam Saram Tishatani, Borongni Puitu, Thangmung Punuka. And wrong as Hamikana, Poducerini, Montreal, Rangish, my Tangana. Look Bobona, Mutan wrong as Haminos, my Tangrona, Hastepa Yaksu, K. Koilas Naton. Akazmani Agutla can the Nokokuma, Kanaitongayo. Akazmani Nikokumana update Mana Bagay login Kaidi www.newsonair.com, News on Air apps, Tai Twitter by. Facebook platform Air News Elacho, YouTube Nadi News on Air Official, Abono Karibo, Akazbani Outlo Kendre Kokma, Update Manakai, Twitter Eva X Handelo, Akazbani News, Agurtla Facebook Air News Agurtla, Tai YouTube, Akazbani News Agurtla, Nanya Nangane Ponce Tiras Kokton Lainok, Salkicha Sakang, Bosong Ponce, Sokat Bishi Nushai Nushiba Sakleka. Ponchetni Berak Hamkrani Samung Tangma Amtinyono Rugui Hakotoni Bising Haste Kaichi Sini Tai Kendro by Nikoljak Amsaini Judadra Jela Kami Ponche Chokadu Jaka Jela Berni Berak Samung Tangmani Kahamni Bagui Takle Hakotoni Kahamkuk Jelani Bising Jotunisle Kuchukotongo Sipahi Jola Jela Obnote Tabu Kasha Koktum
1: কাহামকুক জেলা হানাই চং জাগে সিপাইজলা জেলা নানাজি দেশমুখ সর্বতম পঞ্চায়েত শতত বিকাশ সকাট মাঙ্কা তংসুকনে হামক্রাই গনাং নাহার মুনি কাইচুকু বেসেপ নি বাগে অত সকাট রক রজাখা আ বেসেপ রগুংখা বিগরা খাংরা নি ইয়াক নি ইয়াকাং নানি তে হামক্রাই গনাং লাংমা তা চেংমা হামক্রাই গনাং পঞ্চায়েত বাইথাংচুক জাক তংনানি হদাতাই দফানি নাইমুথাং গনাং পঞ্চায়েত শাসন গাহাম গনাং পঞ্চায়েত তাই বুরি বাই নাইকলজা পঞ্চায়েত অ কাইচুকু বেসেব সিপাইজলা জেলানি পঞ্চে রক কাহাম সামুং তাংমানি বাগে আ জেলানি কামি আমচাইনি লোকরংনি তমং সামুং তেরাং থংরা নাও বেলাই ফিলজাক মানুক জাখা সুসাজাক নাই কিরে অ কাহাম কক সামুংনি বাগে বেলাই খা তংথক জাখা সিপাইজলা জেলানি জেলা আদং জক সুপ্রিয়া দাস দত
2: সর্বোত্তম পঞ্চায়েত শত বিকাশ পুরস্কার 2025 এই আছে যে সম্মান বহুত কি গৌরব কা বাত হে আমারে লিয়ে আমার জেলা কে লিয়ে তো এই সম্মান হম তো আমারে জেলা কো মিলা হে ইসলিয়ে মে हमारे देश का यशस्वी प्रधानमंत्री नरेंद्र मोदी जी को मैं बहुत बहुत धन्यवाद देता हूँ हमारे जो पंचायत मिनिस्ट्री ऑफ पंचायत राज का जो मंत्री है राजीव रंजन जी को मैं धन्यवाद देती हूँ हमारे राज्यों के माननीय मुख्यमंत्री प्रोफेसर डॉक्टर मानिक शाह जी को मैं धन्यवाद देना चाहती हूँ
1: पंचायत हम क्राइनेरिया 2.0 स्कोर बाय करेंगे सिपाही जला जलानी पंचायत रॉक जुदा जुदा हम क्राई तो बुमा खा पंचायत राज मंत्र हाँ कोतरनी का हमको जला चौंजक मन या गुलो रंगखोक बारजाक রাং সকাত মান্নাই সিপাহী জলা জেলা পঞ্চায়েত রাজ মন্ত্র বাহাইকে সিপাহী জলা জেলা ন কাহামকক জেলা হানে চংখা আবনুরগৈ আকক রক সবাই শুক্রবই সাওই খানা রাখা ইয়াকবারা জেলা নাইকলফাং সুভাষ দত্ত
3: पंचायत राज मिनिस्ट्री से भी आए हैं उनको विजिट किए हैं लोगों ने देखा हमारा रिकॉर्ड गांव गांव गांव गए विलेज कमेटी में गए तो जिला परिषद का सारा रिकॉर्ड देखा प्रेजेंटेशन देखा फील्ड में काम देखा देखने के बाद पूरा जो स्कोर निकल के आया आने के बाद अभी हमारे सिपाही जिला डिस्ट्रिक्ट पंचायत जो जिला परिषद है उनको नंबर वन पोजिशन डिक्लेयर किया गया है
1: বিকশিত ভারত নিশাই ব্রিজি সিনিনি নাহার মুগ্ন সুপুংনা বাগে মন্ত্রী বখর নরেন্দ্র মোদী গ্রামীণ ভারত ন ক্রাক খাইতানি নানি বাগে যত নিশাই ক্রাক বেখরেব তঙ্গ সিপাহী জলা জেলা পঞ্চায়েত রাজ মন্ত্রক নে কাহামকুক জেলা চং জাগে সকাট মান নানি কাইশা কাহামকুক মান মারে সিপাহী জলা জেলা নিশিমি আকাশবাণী নি ককতমা থুমনাই আদ অভিজিৎ বর্ধন নি ককথুম নরগে ককতমা খতল নিশিমি আং সুপ্রভা দেববর্মা আকাশবাণী আগরতলা